এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ, শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে অ' এন জে চি এল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কাৰ্যকৰী, প্ৰায় 3 বছৰৰ মূৰত পুনৰ ইম্ফল ডিমাপুৰ গুৱাহাটী আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ সেৱা আৰম্ভ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত অৱগত কৰে। কৰ্তব্য ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ চলি থকা জৰীপ আৰু মূল্যায়নৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথাও ব্যক্ত কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সমস্যাসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মনোযোগ আৰু সংবেদনশীলতাৰে শুনাৰ লগতে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ স্বাৰ্থ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিক সহযোগিতা ৰাজ্য চৰকাৰৰ শক্তি আৰু আস্থাৰ গুৰুত্বপূৰ্ণ আধাৰ। তেওঁ কয় যে বানপীড়িত প্ৰতিটো পৰিয়ালক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ইতিবাচক সঁহাৰি আৰু আশ্বাসৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বান ক্ষতিগ্ৰস্ত বিদ্যালয়

0: এই চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তি অনুসৰি অ' এন জি চিয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়কে ধৰি বান ক্ষতিগ্ৰস্ত প্ৰায় 650খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ 20 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। অ' এন জি চিৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি মুকলি হোৱাৰ 7 মাহৰ ভিতৰত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কালিৰে পৰা কাৰ্যকৰী হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই পদক্ষেপৰ শলাগ লৈ কয় যে ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীল ভাৰত দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এয়া হৈছে উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নীতিক আদৰণি জনাই কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত দ্ৰুত গতিত আগবঢ়াই লৈ যোৱাৰ লগতে অসমৰ হাইড্ৰকাৰ্বনৰ সম্ভাৱনীয়তা মুকলি কৰাত সহায় কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ বাটকটীয়া অসম সম্প্ৰতি দেশৰ শক্তিযাত্ৰাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত ভূমিকা পালনৰ বাবে সাজু বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত প্ৰকাশ কৰে। শ্ৰীপুৰীয়ে এই পদক্ষেপক নেতৃত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই নীতিয়ে বিনিয়োগ আকৰ্ষণৰ লগতে ৰাজ্যত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। কালি দিছপুৰত এই সন্দৰ্ভত মন্ত্ৰী শ্যাংবল ভালংধৰৰ সৈতে আলোচনা কৰা হৈছে।
1: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে, তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়।
0: মন্ত্ৰী অতুল বৰাই এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয় কৰ্তৃপক্ষৰ সৈতে সঘনে যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। প্ৰায় 3 বছৰৰ মূৰত কালি পুনৰ ইম্ফল ডিমাপুৰ গুৱাহাটী আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ সেৱা আৰম্ভ হৈছে। মণিপুৰত 2023 চনৰ 3 মে'ৰ পৰা আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি ৰাজ্য দুখনৰ মাজত আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ হৈ আছিল। কালি পুনৰ আৰম্ভ কৰাৰ দিনাই দুখন বাছ আৰু 5খন উইংগাৰত 125জন যাত্ৰীয়ে ইম্ফলৰ পৰা ডিমাপুৰ হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰে। বাছসমূহৰ কাংপংকি আৰু সেনাপতি জিলাৰ মাজেৰে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ নাগালেণ্ডৰ দিশে আগবাঢ়িছে আৰু পৰৱৰ্তী সময়ত গুৱাহাটীত যাত্ৰীসকল উপস্থিত হ'ব। এই বাছ সেৱা পুনৰ আৰম্ভ হোৱাত দুয়োখন ৰাজ্যৰ জনসাধাৰণে আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে। দীৰ্ঘদিনীয়া সংঘাতৰ ফলত ব্যাহত হোৱা জনসাধাৰণৰ স্বাভাৱিক চলাচল পুনৰ আৰম্ভ কৰাৰ লগতে মণিপুৰ, নাগালেণ্ড আৰু অসমৰ মাজত যোগাযোগ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পিগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ চিত্ৰকলাৰ আধুনিক ধাৰাটোৰ অন্যতম বাটকটীয়া চৰকাৰী চাৰু

0: কলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নৰেন্দ্ৰ নাথ দাসৰ যোৱা 20 আগষ্টত মৃত্যু হয়। তেওঁৰ সৃষ্টিত মানুহৰ চিন্তন আৱেগৰ শিল্পময় প্ৰকাশৰ লগতে বাৰিষাৰ সৌন্দৰ্য, গ্ৰাম্য জীৱনৰ ছবি আৰু শ্ৰমজীৱী মানুহৰ সংগ্ৰাম প্ৰতিভাত হৈছে। শিক্ষক হিচাপে তৰুণ প্ৰজন্মক কেৱল তুলিকা বুলোৱাৰ কৌশলেই নহয়, কলাৰ দাৰ্শনিক আৰু চিন্তাশীল দিশটোৰ সৈতেও তেওঁ চিনাকি কৰাই দিছিল। তেওঁৰ শিল্পকৰ্মই মুম্বাইৰ জাহাংগীৰ আৰ্ট গেলেৰী, কলকাতাৰ বিৰলা আৰ্ট একাডেমী, গুৱাহাটীৰ ৰাজ্যিক কলা বিথিকাৰ লগতে লণ্ডন, কানাডা, হলেণ্ড আৰু বিশ্বৰ বহু সংগ্ৰহালয় আৰু বিথিকাত স্থান লাভ কৰিছে। 2025 বৰ্ষত ৰাজ্য চৰকাৰে এইগৰাকী শিল্পীক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যৰ কলা সংস্কৃতিৰ শোকৰ ছাঁ পৰে। ১৩৫ সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষত চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথমে ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজত অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসমৰ শিৰোনাম, দ্বিতীয় দিনাও অৱৰোধ, প্ৰতিবাদত উত্তাল জোৰাবাট। অসমীয়া খবৰৰ শিৰোনাম, নুমুৱা নাই, মেঘালয় অসমৰ সংঘাতৰ জুই। আমাৰ অসম কাকতৰ শিৰোনাম, যোৰাবাটত অৱৰোধ, মেঘালয় পৰ্যটক শূন্য। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সক্ষম হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে প্ৰধান বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ বানত উদ্ধাৰ কৰা 53 বছৰীয়া হাতী জয়মতীক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ বন্তাৰালৈ বিমানেৰে লৈ যোৱা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 2025 বৰ্ষত চলোৱা জৰীপ অনুসৰি ৰাজ্যৰ প্ৰায় 4,52,000 শিক্ষাৰ্থীয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।

0: হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ। শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে ONGCL আৰু অসম ৰাজ্যিক দলৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি।
1: জেইটেলেন জেইটি ওর সাথী উসে।

0: খন্তেক পাছতেই সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, 19 আগষ্টৰ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ মেঘালয় আৰু অসম চৰকাৰৰ বৈঠক, ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস, ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দেশৰ শীৰ্ষ 20টা আদৰ্শ ৰক্তকেন্দ্ৰৰ ভিতৰত স্থান লাভ, IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালী জন্ম, আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া বিতং বাতৰি। অসম আৰু মেঘালয় চৰকাৰৰ মাজত আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বৈঠকৰ গুৰি ধৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাম্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে আৰু ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে। অসম আৰু মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আজি গুৱাহাটীৰ কইনাধাৰাত অনুষ্ঠিত আলোচনাৰ অন্তত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে এই বিষয়ে প্ৰকাশ কৰে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাম্মক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে।
1: মেঘালয় চৰকাৰে চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইণ্টেনেঞ্চ অব পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 3 দুষ্কৃতিকাৰী চিনাক্তকৰণ, ঘটনাৰ সৈতে জড়িত 5 জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল।
0: বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত মেঘালয়ৰ মুখ্য সচিব ডঃ শাকিল পি আহমেদ আৰু অসমৰ মুখ্য সচিব ৰবি কোটাও উপস্থিত থাকে। ইপিনে শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি 3য় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ

0: চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস হৈছে। 2021 চনত 133,234 গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত মাত্ৰ 25,014 গোচৰ ৰুজু হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে তদন্ত হবলৈ বাকী থকা গোচৰৰ সংখ্যাও 93% হ্ৰাস হৈছে। 2020 চনত এনে গোচৰ 154,280 নথিভুক্ত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত 10,136 এনে গোচৰ থকাৰ তথ্য প্ৰকাশিত হৈছে। এজাহাৰৰ পৰা অভিযোগনামা দাখিললৈকে সমগ্ৰ ব্যৱস্থাত আঢ়ৈ গুণ প্ৰগতি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যৰ ন্যায় ব্যৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছে। অসম আৰক্ষীৰ ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ এই যুঁজ অব্যাহত থাকিব। ৰেলৱে আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনত অভিযান চলাই 42 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। এই সংক্ৰান্তত এজন লোকক আটক কৰা হৈছে। নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ এটা ডবাত চলোৱা অভিযানত এই ভাংখিনি উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক তদন্ত অনুসৰি ভাংখিনি ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বেংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অন্য অপৰাধীসকলক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি বিৰল ৰোগ চিকিৎসাৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হয়। এই অত্যাধুনিক কেন্দ্ৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত সকলো ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। বিৰল ৰোগৰ চিকিৎসা ব্যয়বহুল আৰু দীঘলীয়া হোৱাৰ বাবে এই কেন্দ্ৰৰ অধীনত যোগ্য বিবেচিত ৰোগীয়ে 50 লাখ টকালৈকে বিনামূলীয়া ঔষধ লাভ কৰিব। কেন্দ্ৰটোত ইতিমধ্যে 15 গৰাকী ৰোগীৰ চিকিৎসা আৰম্ভ হৈছে আৰু কালি বহুকেইগৰাকী ৰোগীক ছমাহৰ বাবে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে মহাবিদ্যালয়খনত জেনেটিক ক্লিনিক আৰু বিশেষ জেনেটিক পৰীক্ষাগাৰ স্থাপনৰ কামো চলি আছে। তেওঁ কয় যে উন্নত চিকিৎসা, জেনেটিক পৰামৰ্শ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধাৰে সমৃদ্ধ এই কেন্দ্ৰটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিৰল ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব। উল্লেখযোগ্য যে 2025 চনত ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতিৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেশৰ 15 আৰু আটাইতকৈ কনিষ্ঠ উৎকৰ্ষ কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ডলি দেৱীয়ে।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আদৰ্শ ৰক্ত কেন্দ্ৰই দেশৰ শীৰ্ষৰ 20টা ৰক্ত কেন্দ্ৰৰ ভিতৰত স্থান লাভ কৰিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সকলোৰে বাবে সুলভ স্বাস্থ্যৰ জৰিয়তেহে ৰাজ্যখন স্বাস্থ্যখণ্ডত আগবাঢ়িব। শ্ৰীসিংহলে কামৰূপ জিলাৰ বকুৰ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত মুকলি হোৱা শেহতীয়া সুবিধাসম্পন্ন ডায়েলাইছিছ কেন্দ্ৰত অঞ্চলটোৰ ৰোগীসকলে বিনামূলীয়াকৈ মানসম্পন্ন সেৱা লাভ কৰিব বুলিও প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত মুকলি কৰা এই সুবিধাই জনসাধাৰণ বিত্তীয় সকাহ প্ৰদান কৰাৰ লগতে চিকিৎসাৰ বাবে দীৰ্ঘ যাতায়াত কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অন্তিম পৰ্যায়ৰ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে শিল্পীগৰাকীৰ গীতৰ সামাজিক আৰু ৰাজনৈতিক দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি মানুহৰ গান শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি তথা বিশিষ্ট গায়িকা মনীষা হাজৰিকাই তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ডঃ হাজৰিকাৰ সৃষ্টিশীলতাৰ বিশালতা তথা তেওঁৰ গীতে সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে কঢ়িয়াই অনাৰ প্ৰতিবাদৰ বুৰঞ্জীৰ বিষয়ে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাই তথ্যচিত্ৰখনৰ মূল উদ্দেশ্য বুলি তথ্যচিত্ৰখনৰ পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষীয়ে আজি বিয়লি প্ৰায় 4:30 বজাত চলোৱা এটা অভিযানত নকল সোণ জব্দ কৰা হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত এখন বাহনৰ পৰা প্ৰায় 510 গ্ৰাম নকল সোণ জব্দ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ হোৱা গাড়ীখনত লখিমপুৰৰ সোণাপুৰৰ পৰা গহপুৰলৈ বিক্ৰী কৰাৰ উদ্দেশ্যে সোণখিনি লৈ যোৱা হৈছিল। এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কাছাৰৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি জ্যেষ্ঠ নাগৰিকৰ বাবে এটা আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জ্যেষ্ঠ নাগৰিকসকলক আইনী সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকক নিজৰ অধিকাৰ সন্দৰ্ভত অৱগত কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লোৱা হৈছে। এই কেন্দ্ৰৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে অভিযোগৰ প্ৰতিকাৰৰ বাবে উপলব্ধ বিভিন্ন ব্যৱস্থা সম্পৰ্কে জানিব পাৰিব। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু বদলা পদ্ম আতাৰ সোঁৱৰণত অনুষ্ঠিত গুৰু কীৰ্তনৰ আজি দ্বিতীয় দিন। উল্লেখযোগ্য যে কমলাবাৰী সত্ৰই 4 দিনীয়াকৈ পালন কৰা গুৰু কীৰ্তনৰ কালি চাউল ভোজনী আৰু আজি থাপনি।

0: নিচিনাকৈ মূল কীৰ্তন আৰু পৰহিলৈ শেষৰ দিনা ভাঙনি পালন কৰা হ'ব। গুৰু কীৰ্তনৰ সৈতে সংগতি ৰাখি সত্ৰীয়া নৃত্য, গীত বাদ্য, নাম প্ৰসংগ, কীৰ্তনীয়া, ওজাপালি আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান সম্পৰ্কে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে এনেদৰে কয়।
1: জয় জয়শ্ৰী অসমবাসীলৈ ধন্যবাদ জনাইছোঁ। এই পবিত্ৰ ভাদ মাহৰ আচলতে আমাৰ পবিত্ৰ ভাদ মাহৰ ভিতৰতে আমাৰ কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক যি বদলা পদ্মাদা তেখেতৰ তিৰুভা তিথি মাহ আৰু কালিৰ পৰা আমাৰ তিৰুভা তিথিৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি স্থাপনি আৰু ইতিমধ্যে কাইলৈ মূল তিথি হ'ব আৰু পুৰহিলে ভাঙনিৰ চৰিত্ৰ তোলা ব্যৱস্থা হ'ব আৰু এইকেইদিনতে আমাৰ গুৰুজনৰ যি ঐতিহাসিক নৃত্য গীত বাদ্য সকলোখিনি ইয়াত পৰিৱেশিত হ'ব। চালি নাচৰ পৰা আৰম্ভ কৰি ঝুমুৰা, নাদুভংগী, বাহা এই সকলো নৃত্য পৰিৱেশনৰ ব্যৱস্থা থাকে।
0: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি মহানগৰীৰ বশিষ্ঠপুৰ অঞ্চলৰ জাবৰ নিষ্কাশন পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে বিগত সপ্তাহত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থান জলমগ্ন হোৱা পৰিলক্ষিত হৈছিল। জলমগ্ন অঞ্চলসমূহৰ জাবৰ নিষ্কাশন ব্যৱস্থা খৰতকীয়া কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। এই পৰ্যবেক্ষণ কালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ জনসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানীৰ সুবিধাকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। শ্ৰীদাসে বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰভোগ ৰেলৱে কলনী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাটাও নৱনিৰ্মিত পথ উদ্বোধন কৰে। অধ্যক্ষগৰাকীয়ে সৰভোগৰ বিজেপিৰ কাৰ্যালয়ত 22 গৰাকী ৰোগীয়া ব্যক্তিৰ সাহায্যৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনৰ চেক বিতৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
2: অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান মহাবিদ্যালয়ৰ IVF পৰীক্ষাগাৰ চৌহদত IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালীয়ে জন্ম লাভ কৰিছে। অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুৰ জাত লক্ষ্মীৰ সংৰক্ষণ আৰু জিনীয় উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এই সাফল্যই নতুন দুৱাৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ থলুৱা জাতটো আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আগুৱাই নি বিশ্বৰ ভিতৰত নতুন ইতিহাস সৃষ্টি কৰাটো সঁচাকৈ গৌৰৱৰ কথা। অসমৰ ঐতিহ্য আৰু বিজ্ঞান দুয়োটাই আজি একেলগে বিশ্বৰ আগত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিলে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সাফল্যই ৰাজ্যৰ পশুপালন খণ্ডক শক্তিশালী কৰাৰ লগতে লক্ষ্মীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ওদালগুৰি জিলাতো প্ৰথম পৰ্যায়ৰ লোকপিয়ল অব্যাহত আছে। গণনাকাৰী আৰু পৰ্যবেক্ষকসকলে ঘৰে ঘৰে গৈ গণনাৰ কাম চলাই যোৱাৰ লগতে লোকপিয়লৰ দায়িত্বত থকা বিষয়াসকলেও প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে গণনাৰ সময়ত দেখা দিয়া বিভিন্ন ধৰণৰ সমস্যা খৰতকীয়াকৈ সমাধান কৰাত আগভাগ লৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত লোকপিয়লৰ গৃহ তালিকাভুক্ত কাৰ্যত যাতে কোনো ঘৰ বাদ নপৰে তাৰ বাবে জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 9954853411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বৰ্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি গলে এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলম আহমেদে প্ৰকাশ কৰিছে। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফচি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ কাপ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ কাপ জয় কৰিছে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট

0: প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ চতুৰ্থখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই বোকাখাত জিলা ক্ৰীড়া সন্থাক 4টা উইকেটত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। দলটোৰ দিব্যাংগ কুমাৰে 36 আৰু বিৰাট নটনদেৱে 10টা ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত হোজাই জিলা ক্ৰীড়া সন্থাৰ অনুৰাগ দাসে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। 19 আগষ্টৰ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম আৰু মেঘালয় চৰকাৰৰ বৈঠক। ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দেশৰ শীৰ্ষ 20টা আদৰ্শ ৰক্তকেন্দ্ৰৰ ভিতৰত স্থান লাভ। IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালি জন্ম। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: फ्रीक्वेंसी मॉड्यूलेशन 102.2 मेगाहर्ट्ज़ पर आकाशवाणी का हाफलंग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए चलिए श्रोताओं अब सुनते हैं डिमासा कार्यक्रम। इसमें आज हम लेकर आए हैं प्रदीप हाफलंगवार और साथियों के गाए हुए कुछ डिमासा आधुनिक गीत।

সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।

0: শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা হওক। আলোচনাটিত জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকী বৰ্মনৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা, যোৱাটো খণ্ডত আমি গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষৰ বিষয়ে আলোচনা কৰি কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ দিশটো চুইছিলোঁগৈ। সেই বিষয়ে ডক্টৰ চিংকী বৰ্মনে আমাক কিছু কথা জনাইছিল। আজিৰ আলোচনাটি সেইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ।
2: গতিকে মাছৰুমৰ কৃষকেও সেই প্ৰচেচিং কৰি তাত এক্সপৰ্ট কৰিব পাৰে, কিন্তু এক্সপৰ্ট কৰিবলৈ আকৌ তেওঁলোকে তাৰ কাৰণে কিছুমান ষ্টেপ আছে। যেনেকৈ তেওঁলোকে প্ৰথম DGFT ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেন ট্ৰেড বুলি এটা ছাইট এটা আছে, তাত গৈ পেলাই তেওঁ লগইন কৰি তাত IEC কোড এটা পাব। লগইন প্ৰক্ৰিয়াটো একেবাৰে ফ্ৰী, পইচা একো দৰকাৰ নাই। তেওঁ তাত IEC ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, সেই কোডটো তেওঁ আনিলে। আনি পেলাই তেওঁ এপেডাত আকৌ এপ্লাই কৰিলে ফৰ RCMC ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট। সেই RCMC কাৰ এপ্লাই কৰিলে, এপ্লাই কৰোঁতে তেওঁ সেই IEC কোডটো দিব। তাত ষ্টেপ থাকে কিছুমান, তেওঁ কি বিজনেছ কৰিছে গোটেইখিনি তেওঁ তাত নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দিব, IEC কোডখিনি দিব। দি পেলাই তেওঁ তাত এপ্লাই কৰিব। এপ্লাই কৰিলে নেক্সট ফেজত কি হ'ব, সেই এপেডাৰ পৰা অফিচিয়েলছ আহি গোটেইখিনি তেওঁ চেক কৰিব। কাৰণ এনেইতো তেওঁ চেক নকৰাকৈ এক্সপৰ্টৰ ইম্পৰ্টৰ কথা এনেইতো চেকেই কৰে। সেই তেনেকুৱা ধৰণৰ বিজনেছ যদি কৃষকজনেই হওক বা FPO হওক বা SAGA হওক, গতিকে আহি পেলাই তেওঁলোকে যেতিয়া এইখিনি পৰীক্ষা কৰিব, তাৰপাছত তেওঁলোকৰ সেইখিনি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকে কৃষকে একো কৰিব নালাগে, সেই অনুষ্ঠানটোৱে নিজৰ ফালৰ পৰা এক্সপৰ্ট কৰিব। আৰু দ্বিতীয়তে নেৰামেক বুলিও এটা অনুষ্ঠান আছে, নৰ্থ ইষ্টাৰ্ণ ৰিজনেল এগ্ৰিকালচাৰ মাৰ্কেটিং কৰ্পৰেশ্যন। নেৰামেকৰো একেই হেৰি হয়, তেওঁলোকো তেনেকৈ যদি কৃষকজনে যদি নেৰামেকৰ হোম পেজত গৈ পেলাই তাত নাম্বাৰ থাকে, তাতে যদি কণ্টেক্ট কৰে, তেওঁলোকেও তেনেকৈ এক্সপৰ্ট কৰিব পাৰে। আৰু চব কৃষকে যে এক্সপৰ্ট কৰিব সেইটোও কথা নহয়, কিছুমান কৃষকে নিজৰ ষ্টাৰ্টিং কৰিব পাৰে, সৰুকৈ বিজনেছখন আৰম্ভ কৰিব পাৰে। আৰু সৰুকৈ বিজনেছ আৰম্ভ কৰাৰ কাৰণেও বহুত ধৰণৰ কৃষকৰ কাৰণে স্কীম আছে, যেনেকৈ মুদ্ৰা লোন মানে MSME। MSME সকলোৱে জানে, MSME মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ। এই MSMEৰ আণ্ডাৰত 4টা লোন দিয়া হয় কৃষকক উইদাউট কলাটেৰেল, মানে একো বন্ধকীকৰণ নালাগে। সেইটো হৈছে শিশু, কিশোৰ, তৰুণ আৰু তৰুণ প্লাছ। শিশুৰ 50,000 টকালৈকে দিয়ে, কিশোৰৰ 50,000 এক টকাৰ পৰা 5,00,000 টকালৈ, তৰুণত 5,00,000 এক টকাৰ পৰা 10,00,000 টকালৈ, আৰু তৰুণ প্লাছত 10,00,000ৰ পৰা 20,00,000লৈ দিয়ে। শিশুটো হৈছে যেতিয়া কৃষকজনে নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিব, কাৰণ বহুত কৃষকৰ এনেকুৱা হয় যে কৰিবলৈ মন থাকে কিন্তু মূলধন নাথাকে। কিশোৰৰতো তেনেকুৱা, তৰুণৰ ক্ষেত্ৰত আগতীয়াকৈ তেওঁ যদি বিজনেছখন আছে তেতিয়াহ'লে তেওঁ বিজনেছখন সম্প্ৰসাৰণ কৰিবৰ কাৰণে লোন দিয়া হয়, তৰুণ আৰু তৰুণ প্লাছ। আৰু ইয়াৰ কাৰণেও কৃষকজনে কিন্তু ষ্টেপ কিছুমান আছে,
1: সেই ব্যৱসায়টোত তাৰমানে প্ৰমোশ্যন লোৱা নিচিনা আৰু এই লোনখিনি।
2: প্ৰমোশ্যন নাই, এজন কৃষকে যিকোনো কেটাগৰীত এপ্লাই কৰিব পাৰে। যদি কৃষকজন সৰু বিজনেছ ষ্টাৰ্ট কৰিছে, তেওঁ শিশুত এপ্লাই কৰিব, কমকৈ যদি ধন লাগে। যদি তেওঁ বেছি, তেওঁ অলৰেডি এষ্টাব্লিছ হৈ আছে, তেতিয়াহ'লে তেওঁ তৰুণ প্লাছ এপ্লাই।

0: কৰিব। গতিকে এইটো ষ্টেপ নহয়, এইটো
1: অঁ
0: যাব
1: অঁ
0: পাৰে, এই চাৰিটা হেৰি লোনত তেওঁ যাব পাৰে। আৰু তাৰ কাৰণে তেওঁ কিন্তু এম এছ এম ইত ৰেজিষ্টাৰ কৰিব লাগিব, উদ্যম পৰ্টেলত উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।
1: হয়
0: উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁ সেই এম এছ এম ই লোনটো ল'ব পাৰিব। আৰু তাত এম এছ এম ইত কিন্তু তেওঁ যিখিনি বিজনেছ কৰিব সেই বিজনেছৰ অভাৰভিউ ডি পি আৰ তেওঁ দিব নালাগে, কিন্তু কষ্ট এণ্ড ৰিটাৰ্ণ চিম্পলকৈ তেওঁ ছাবমিট কৰিব লাগিব। যিহেতু এইটো এটা কলাটেৰেল ফ্ৰী লোন দিয়া হয়, একো দিব নালাগে, একো দিব নালাগে, কিন্তু তেওঁৰ সেই বিজনেছ প্লেনখন, তেওঁৰ যিখন যিমানখিনি তেওঁ বিক্ৰী কৰিব, ক'ত বিক্ৰী কৰিব বা কিমানখিনি উৎপাদন হ'ব, সেই গোটেইখিনি তেওঁ তাত থাকিব লাগিব, হেৰিখিনি তেওঁৰ সবিশেষখিনি থাকিব লাগিব। তেতিয়া তেওঁ
1: স্পষ্ট ধাৰণা এটা দিব পাৰিব,
0: দিব লাগিব, তেওঁ ইভাৰভিউ এটা দিব লাগিব। আৰু তেনেকে বহুতখিনি ছাকচেছ ষ্টৰি আমাৰ নগাঁও, মই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত কৰ্মৰত, যিহেতু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা, আমাৰ গাইডেঞ্চৰ ফালৰ পৰা বহুত কৃষকে তেনেকে উদ্যম পৰ্টেলত ৰেজিষ্টাৰ কৰি এনেকুৱা ঋণ পাবলৈ সক্ষম হৈছে। আৰু তেওঁ ভালকে বিজনেছো কৰিছে, তেনেকুৱা প্ৰথম সৰুৰ পৰা আৰম্ভ কৰি তেওঁ ডাঙৰ বিজনেছলৈকে ঢাপলি মেলিছে, কিন্তু
1: ডাঙৰ সহায় হৈছে,
0: ডাঙৰ সহায় হৈছে। গতিকে এনেকুৱা ধৰণৰ স্কীম আছে, আৰু বহুত স্কীম আছে চৰকাৰৰ স্কীমৰ পৰা আৰম্ভ কৰি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তো আমাৰ একৰিপ মাছৰুমৰ এটা হেৰি আছে, ইউনিট আছে, য'ত আমাৰ কি হয় ৰিচাৰ্চ আৰু এক্সটেনশ্যনৰ কামবিলাক হয়, মাছৰুম ডেভেলপমেণ্ট আৰু মাছৰুম হেৰিৰ কাৰণে, স্পনৰ কাৰণেও তেওঁলোকে অহৰহ মানে চেষ্টা চলাই আছে। আৰু কৃষি বিজ্ঞান কেন্দ্ৰ জিলা সকলোতে আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কৃষকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয় মাছৰুম প্ৰডাকশ্যনৰ ওপৰত। লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কিছুমান কৃষি বিজ্ঞান কেন্দ্ৰত স্পন প্ৰডাকশ্যন ইউনিটো আছে, বোধহয় আমাৰ বাইদেউ,
2: হয় মই ইয়াতে এড কৰি পেলাই কৰিব বিচাৰিছোঁ, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপতো আমাৰ লেবৰেটৰী এটা আছে, য'ত আমি বছৰি 1 টন উৎপাদন কৰোঁ। যদিও আমাৰ কৃষকসকল বহুত আগৰণুৱা মাছৰুমৰ ক্ষেত্ৰত, এওঁলোকে বহুতখিনি বিচাৰে, স্পন বিচাৰে, যদিও আমি দিবলৈ সক্ষম হ'ব পৰা নাই। গতিকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আজিকালি তাৰমানে কি হৈছে, লেবৰেটৰীৰ ফেচিলিটিৰ সুবিধা দিছে। যদি কোনোবাই ভাবে যে মই স্পন প্ৰডাকশ্যনৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ, তেওঁলোকে ডাইৰেক্টৰ অফ হৰ্টিকালচাৰত গৈ কিনি স্পন লেবৰেটৰীৰ কাৰণে প্ৰপ'জেল দিব পাৰে। আৰু নিজৰ প্ৰথমতে নিজৰ এলেকাত গৈ, যিবোৰ আমাৰ এডিঅ' চাৰ্কেল আছে, তেওঁলোকৰ থ্ৰুৱেদি গৈ কিনে প্ৰপ'জেলটো ছাবমিট কৰিলে বেছি ভাল হ'ব।
1: তেনেধৰণৰ
0: তেওঁলোকৰ যিহেতু এইখিনি স্কীমৰ অণ্ডাৰত, কিন্তু তেওঁলোকৰ ডিটেইল প্ৰজেক্ট ৰিপৰ্ট সেইখিনি তেওঁলোকে ধুনীয়াকৈ দিব লাগিব। কাৰণ এতিয়া ইতিমধ্যে মই যিকেইটা লোনৰ কথা ক'লোঁ, সেইকেইটা কম কম পৰিমাণৰ, বৃহৎ পৰিমাণৰো ছাবচিডি বা ছাবচিডি থকা স্কীম থাকে, লোন নহয়, তেনেকুৱা স্কীম আছে। বাইদেউ কোৱাৰ নিচিনা ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিঙৰ আণ্ডাৰতো তেনেকুৱা ধৰণৰ কাঠফুলাৰ ওপৰত, মাছৰুমৰ ওপৰত কৃষি কৰাৰ কাৰণে তেওঁলোকে তেনেকৈ ছাপৰ্ট কৰি আছে ফাৰ্মাৰক। কিন্তু তাৰে কাৰণে তেওঁলোকে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট অৰ্থাৎ বিজনেছ প্লেনখন তেওঁলোকে শুদ্ধভাৱে দিব লাগিব। আৰু শুদ্ধকৈ বিজনেছ প্লেনখন বনাবলৈ তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীকো যোগাযোগ কৰিব পাৰে, বা বিভাগৰ বিষয়ববীয়াকো যোগাযোগ কৰি তেওঁলোকে এখন এনেকুৱা বিজনেছ প্লেনখন বনাই ল'ব লাগিব। তেতিয়া যিহেতু এইটো কি হয়, ক্ৰেডিট ছাবচিডি থকা বা তেনেকুৱা অনুদান থকা যিখিনি স্কীম, সেইখিনি স্কীমত বেংকে লাইবল হৈ যায়। গতিকে বেংকে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব গোটেই ডি পি আৰখিনি চাই পেলাই, গতিকে এটা ভেলিড ডি পি আৰ শুদ্ধকৈ দিলে তেওঁলোকক কেতিয়াও ৰিজেক্ট নহয়। আৰু বেংকৰ ফালৰ পৰা অট'মেটিকেলি তেওঁলোকে লিংকেজ কৰি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি থাকে স্কীমৰ আণ্ডাৰত, যদি প্ৰপাৰ গাইডলাইন তেওঁলোকে ফ'ল' কৰে, ডেফিনেটলি তেওঁলোকে আৰু বেছি স্কীমৰ পৰা লাভান্বিত হ'ব।
1: এতিয়া সেইখিনি হ'ল মাৰ্কেটিং সম্পৰ্কীয় কথা, আৰু যিখিনি খুব প্ৰয়োজনীয় কথা, কাৰণ কোনোবাই যদি মাছৰুম খেতি,
0: হয় মাৰ্কেটিং সম্পৰ্কীয় কথা বুলি ক'লে আচলতে খুব কম সময় হৈছে, কাৰণ
1: আচলতে আৰু সবিশেষ থাকে, কাৰণ প্ৰতিটো স্তৰৰ বিষয়ে আমি জানিব লাগিব মাৰ্কেটিং বুলি কওঁতে। আৰু কোনোবাই যদি স্বাৱলম্বী হ'ব খোজে, এটা বাণিজ্যিকভাৱে কৰিব খোজে, তেতিয়াহ'লে এইবিলাক কথালৈ চকু দিবই লাগিব। এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, সেইটো হৈছে যে আমি অয়েষ্টাৰ মাছৰুম যিদৰে সকলোৱে চিনি পায় বা ব্যৱহাৰ কৰি আহিছে, মিল্কি মাছৰুমৰ জনপ্ৰিয়তাটো এতিয়াও অয়েষ্টাৰ মাছৰুমৰ সমান হোৱাগৈ নাই। গতিকে মিল্কি মাছৰুমৰ যিটো নিউট্ৰিশ্যন বা খাবলৈ সোৱাদ, সেইটো অয়েষ্টাৰ মাছৰুমৰ নিচিনা একেই নে কিছু বেলেগ?
2: সেইটো অকণমান এটা ডিফাৰেঞ্চ আছে, মানে আপোনাৰ এইটো যিহেতু বাটান মাছৰুমৰ লগত প্ৰায়
1: সাদৃশ্য আছে,
2: মানে বাটান মাছৰুমৰ কি হয়, আপোনাৰ যিটো টুপিটো থাকে সেইটো অকণমান সৰু হয়, আৰু মিল্কি মাছৰুমৰ হেৰি টুপিটো আপোনাৰ 5-10 মিলিমিটাৰমান ব্যাসাৰ্ধৰ হয়, আৰু ইয়াৰ যিটো ষ্টকটো থাকে, মানে যিটো আমাৰ হয় সেইটো, এই দণ্ডা যিটো কয়, সেইটো আপোনাৰ বাটানতকৈ অকণমান দীঘল হয়। এইটো মানে কিয় অয়েস্টাৰৰ নিচিনা পপুলাৰ হোৱা নাই, কাৰণটো এইটোৱে যে আপোনাৰ অয়েস্টাৰৰ প্ৰডাকশ্যনটো বহুত বেছি হয়। ধৰক আপোনাৰ এটা চিলিণ্ডাৰৰ পৰা আপোনাৰ

0: কিন্তু ইয়াৰ প্ৰব্লেমটো কি, আপুনি যেতিয়া ইয়াত মানে কি হয়, যেতিয়া ফ্ৰুটিং বডিটো ওলায় নহয় ওপৰেদি, ওলালে তাৰমানে একেলগে 18টামানলৈকে ওলায়, কিন্তু সেই 18টাৰ ভিতৰত আপোনাৰ বৰ বেছি 4টা বা 5টাহে ডাঙৰকৈ ওলায়। যেতিয়া আপোনাৰ সেই 18টাৰ 5টা ডাঙৰকৈ ওলালে আপোনাৰতো কি হ'ব, ডাঙৰটো সোনকালে মেচিয়ৰ্ড হ'ব আৰু যেতিয়া পিছত ওলায় সেইকেইটা লাহে লাহে ওলাই থাকিব। সেই হেৰি ডাঙৰটো হাৰ্ভেষ্ট কৰালৈকে এই ছাইডৰ কেইটা তাৰমানে ওলাবলৈ ইয়াৰ ই থাকি যায়, মানে ৰৈ যায়, ই আৰু নোলায়গৈ, মানে 5টাতে সীমিত হয়, যাৰ কাৰণে কি হয় এটা বেগৰ পৰা আমাৰ উৎপাদনৰ পৰিমাণটো কমি যায়। সেইটোৰ কাৰণে কি হয়, মিল্কি মাছৰুম কৰিছে যদিও বহুতে মানে আৰ্থিকভাৱে লাভালাভটো অয়েষ্টাৰ মাছৰুমৰ নিচিনা হ'ব পৰা নাই, যাৰ কাৰণে ইয়াৰ মানে খেতিটো এতিয়াও বেছিকৈ প্ৰচলিত হোৱা নাই
1: বা মানুহে ইমান বাণিজ্যিক হিচাপে ইমান
0: গুৰুত্ব দিয়া নাই,
1: লাভ উৎপাদনটো অলপমান
0: কম হৈ আছে।
1: আৰু এই মিল্কি মাছৰুমৰ উপৰিও আমি এটা গোলাপী বৰণৰ এটা পিংক কালাৰৰ এটা মাছৰুম আমি দেখিবলৈ পাওঁ।
0: হয় হয় হয় হয়, সেইটো তাৰমানে কি হয় আপোনাৰ মই কৈছিলোঁ ইতিমধ্যে মিল্কিটো গৰম দিনত কৰিব পৰা, ঠিক তেনেদৰে অয়েষ্টাৰটো মানে কিছুমান জাত আছে যিবিলাক জাত মানে গৰম কালিও কৰিব পাৰে, তাৰ ভিতৰত আমাৰ পিংকি মাছটো মাছৰুম এটা আছে, তাৰ উপৰি আকৌ প্লিউৰেটাছ ডিজেমৰ এটা আছে আৰু য়েল' কালাৰ মাছৰুমো আছে যিটো আমি গৰম কালি কৰিব পাৰোঁ। এই পিংক কালাৰ মাছৰুমটো মানে অয়েষ্টাৰৰ নিচিনা একেই হয়, ই ছাইডেদিয়ে ওলাব আৰু যেতিয়া আৰম্ভণিতে ওলাই নহয় অয়েষ্টাৰৰ নিচিনা তেনেকৈ বগাকৈ ওলাব, যেতিয়া মেচিয়ৰ্ড হয় তেতিয়া তাৰমানে কি হয় তাৰ কালাৰটো চেঞ্জ হৈ পেলাই পিংক কালাৰ হয়গৈ। আৰু এই পিংক কালাৰ মাছৰুম বা য়েল' কালাৰ মাছৰুম যিবিলাক আছে সেইবিলাক মানে আমাৰ যিবিলাক 5-star হোটেল থাকে সেইবিলাকত চালাড হিচাপে ব্যৱহাৰ কৰে।
1: গতিকে বহুতে এতিয়া মিল্কি মাছৰুমৰ সলনি পিংকি মাছৰুমো তেওঁলোকে
0: কৰিব পাৰে, কিন্তু মানে কালাৰটোৰ কাৰণে মানুহে খাবলৈ ভয় কৰে, সেইটো কাৰণে মই ভাবোঁ মিল্কি মাছৰুমটো কৰাই বেটাৰ।
1: এতিয়া মিল্কি মাছৰুমৰ একেবাৰে শেষত আমাৰ যিহেতু সময় হৈ আহিল, একে শেষত খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া ধৰক মিল্কি মাছৰুমৰ ক্ষেত্ৰত একোটা চিলিণ্ডাৰ তৈয়াৰ কৰোঁতে স্পান লগাই কিমান খৰচ হ'ব পাৰে আৰু একোটাৰ পৰা লাভ কিমান হ'ব পাৰে?
2: হয়, আমি খৰচ আৰু লাভৰ কথা জানিবলৈ হ'লে আমি দুই ধৰণে খৰচটো আমি উলিয়াব পাৰোঁ বা লাভ উলিয়াব পাৰোঁ। এটা হ'ল আমি যিটো ৱৰ্কিং কেপিটেল বুলি কয়, মানে ভেৰিয়েবল কেপিটেলটো কনচিডাৰ কৰিও আমি খৰচটো উলিয়াব পাৰোঁ। ভেৰিয়েবল কেপিটেল হ'ল যে খেৰৰ দাম ধৰক, স্পন, তাৰপিছত কেচিঙৰ সামগ্ৰীখিনি বা পলিথিন বেগ বনোৱা গোটেইখিনি যদি আমি ধৰি লওঁ যদি, তেতিয়াহ'লে 1000টা বেগৰ কাৰণে 70,000 টকামান খৰচ হয়। আৰু এই চিলিণ্ডাৰ 1000 চিলিণ্ডাৰত এটা চিলিণ্ডাৰত বাইদেউ কোৱা মতে গড় হিচাপে 1 কেজি ওলায়, তেতিয়াহ'লে প্ৰতি কিলো বিক্ৰী মূল্য যদি আমি এভাৰেজ ধৰোঁ, হ'লচেল বা ৰিটেইল কনচিডাৰ নকৰি এভাৰেজ এটা ধৰোঁ যদি 250 টকা, তেতিয়াহ'লে মুঠ বিক্ৰী মূল্য হ'ব 250,000 আৰু আমি ইয়াত 70,000 টকা আমি ভেৰিয়েবল কষ্ট পাইছোঁ, গতিকে লাভালাভ হ'ব 250,000ৰ পৰা 70,000টো মাইনাছ কৰি 180,000। আৰু লগতে আমি এতিয়া যিহেতু ভেৰিয়েবল কষ্টটো কনচিডাৰ কৰাটোৱে শুদ্ধ প্ৰক্ৰিয়া নহয়, কাৰণ তাত ফিক্সড কষ্ট এটাও আছে, যেনেকৈ ঘৰটো বনোৱা বা আমাৰ যন্ত্ৰপাতিৰ কথা আছে, পানীৰ সঁজুলিৰ কথা আছে, গতিকে আমি তেনেকুৱা ধৰণৰ খৰচো আমি সামৰি ল'ব লাগিব। কিন্তু ফিক্সড কষ্টটোত কিন্তু এনেকুৱা নহয় যে যিখিনি ঘৰ বনোৱা খৰচটো এদিন এবাৰতে আমি কৰি লওঁ, তাৰে কিছু অংশহে, কাৰণ ডেপ্ৰিচিয়েশ্যন বুলি কথা এটা আছে, গতিকে কিছু অংশহে যদি আমি লওঁ, তাৰ কিছু পাৰ্চেণ্টেজ লওঁ, তেতিয়াহ'লে আমাৰ মাছৰুমৰ ঘৰটো উৎপাদনত ধৰক 1,00,000 টকা লাগিলে, ৰেকৰ কাৰণে 40,000 বা স্প্ৰেয়াৰ থাকিলে, বিজুলী সংযোগ থাকিলে, গতিকে 1,70,000 টকা আমাৰ ফিক্সড কষ্ট। 1,70,000 টকা গোটেইখিনি আমি ফিক্সড কষ্ট নধৰোঁ, তাৰ 10% ধৰিলোঁ 17,000 আৰু লগতে ইণ্টাৰেষ্ট এটা লাগিব ফিক্সড কষ্টৰ, কাৰণ আমি সেই পইচাটো যদি বেংকত থলোহেঁতেন আমি ইণ্টাৰেষ্ট এটা পালোহেঁতেন, চ' 3,000 এটা লগত আহিব, তেতিয়াহ'লে 20,000। এই 20,000টো আগৰ 70,000 যে আছে তাৰ লগত যোগ কৰি হ'ল 90,000, গতিকে আমি যদি ফিক্সড কষ্ট কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমাৰ লাভালাভ হ'ব 2,50,000ৰ পৰা 90,000 বিয়োগ হ'ব, তাত 1,60,000 হ'ব, আৰু BC ৰেচিঅ' অৰ্থাৎ বেনিফিট কষ্ট ৰেচিঅ' হ'ব 2.77, তাৰমানে 1 টকা খৰচ কৰি কৃষকজনে 2.77 টকা পাবলৈ সক্ষম হ'ব,
1: লাভ কৰিব পাৰিব। গতিকে গোটেই কথাখিনি শিকি বুজি লৈ খুব যদি সচেতনভাৱে আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় কৃষক সমাজ ইয়াত আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিবই, আৰু তাৰ বাবে প্ৰশিক্ষণ আগবঢ়াবলৈ আপোনালোকৰ দৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ লোকসকল আছে। গতিকে আশা কৰিছোঁ আজিৰ আলোচনাটি শুনি আমাৰ শ্ৰোতা সমাজ উপকৃত হৈছে, আৰু এনেধৰণেই আমাৰ অসমখন যে আমি কৃষি প্ৰধান ৰাজ্য বুলি কওঁ আৰু সেই কথাটোক সত্য প্ৰমাণিত কৰি ৰাখিবলৈ হ'লে, বৰ্তাই ৰাখিবলৈ হ'লে আমি এনেধৰণৰ বিভিন্ন ধৰণৰ খেতিলৈ আগবাঢ়ি যাব লাগিব, আৰু তাৰে ভিতৰত এক সম্ভাৱনাময় কৃষি হৈছে মাছৰুম খেতি। আজি আপোনালোকক আমি গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ আমি জনালোঁ আৰু এই বিষয়ে

0: বলে জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকি বৰ্মন আপোনালোক দুয়ো আহি উপস্থিত হ'ল। তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজি আলোচনা ইমানতে সামৰিছোঁ।
1: ধন্যবাদ
2: ধন্যবাদ।
3: গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকি বৰ্মনৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: प्रिय श्रोता, এবাৰ আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি। আজিৰ এই শিতানত হেমন্ত নাথৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
4: নমস্কাৰ শ্ৰী হেমন্ত নাথ ডাঙৰীয়া।
5: নমস্কাৰ।
4: আপুনি দীৰ্ঘদিন ধৰি কাঠফুলা বা মাছৰুমৰ খেতি আৰু ব্যৱসায়ৰ লগত জড়িত হৈ আছে। আপুনি এই বিশেষ খেতিবিধ কিয় নিৰ্বাচন কৰি ল'লে? আৰম্ভণিৰ পৰা আপোনাৰ যাত্ৰাটোৰ সম্পৰ্কে আমাক জনাওকচোন।
5: হয়, মই আচলতে কাঠফুলা খেতিৰ অহাৰ আগতে মই ব্ৰইলাৰ ফাৰ্ম কৰি আছিলোঁ। তো পলট্ৰি ফাৰ্মত আমি বিভিন্ন সমস্যা পাইছিলোঁ, যে ভাবি আছিলোঁ যে আমি এনেকুৱা এটা থলুৱা খেতি কৰিব পাৰোঁ য'ত আমাৰ ৰ মেটেৰিয়েলটো ইয়াতে হয়, বজাৰখনো আমাৰ ইয়াতে আছে, খেতি কৰাৰ কাৰণে যিবিলাক সামগ্ৰী লাগে সেইখিনি আমাৰ ইয়াতে আছে। তো ভাবি পিনে মই মাছৰুমৰ কথা আহিলোঁ। তো তেতিয়াৰ পৰা মই মাছৰুমৰ লগত অলপ অলপকৈ লাইনটো যেতিয়া সোমালোঁ, সোমাই পেলাই মই মাছৰুমটো কেনেকৈ খেতি কৰে, ক'ত বজাৰ আছে, কি আছে, অলপ ষ্টাডি কৰাৰ পাছত বহুত ভাল ইণ্টাৰেষ্ট লাগিল। তো তাৰপাছত মই বাকী কামবিলাক বাদ দি মই মাছৰুমৰ লগত ভালকৈ জড়িত হৈ গ'লোঁ।
4: মাহে মোটামুটি লাভ কিমান হয় আমাৰ শ্ৰোতাসকলে শুনিলে ভাল পাব?
5: হয় হয়, আমি 1 কেজি মাছৰুম প্ৰডাকশ্যন কৰোঁতে যিখিনি খৰচ হয় তাতকৈ আমি 3 গুণমান বেছি পাওঁ। ইনভেষ্ট কৰা পইচাটো 25 দিনৰ পৰা 30 দিনৰ ভিতৰতে ৰিটাৰ্ণ আহে।
4: আপুনি আৰম্ভণিতে কিমানমান মূলধন খৰচ কৰিবলগীয়া হৈছিল?
5: মই আৰম্ভণিতে মাত্ৰ 50টামান চিলিণ্ডাৰ মানে আমি মাছৰুমৰ বেগটোক চিলিণ্ডাৰ বুলি কয়। তো 50টামান বেগেৰে আৰম্ভ কৰিছিলোঁ মই বাইকৰ গেৰেজত নিজে। সেই 50টাত মই যেতিয়া তাৰ লাভালাভ বা ফুল আহিল তাৰ পৰা, তাৰপাছত বেছি ইণ্টাৰেষ্ট লগাৰ পাছত মই এই 50টা আৰম্ভ কৰোঁতে বেছি পইচা 2000 টকা দি মই আৰম্ভ কৰিছিলোঁ, মাত্ৰ 2000 টকা। লেনলেছ পৰিয়াল যাৰ মাটিও নাই, ঘৰৰ বাৰাণ্ডা বা টেৰেছ বা ঘৰৰ যিটো পৰি থকা ঘৰ আছে, তেনেকুৱা এটা ঘৰতো মাছৰুম খেতি আৰম্ভ কৰিব পাৰে। প্ৰথম আৰম্ভ কৰাৰ কাৰণে একদম কম মূলধনৰে, আমাৰ চৰকাৰেও বহুত সুবিধা দি আছে পেচাৰ কাৰণে। তো মাছৰুম এটা বহুত মাল্টিফুড, মানে কি কয়, ছুপাৰ ফুড বুলিয়ে ক'ব পাৰে। প্ৰশিক্ষণ ল'ব মই যেতিয়া মাছৰুম কৰাৰ কথা ভাবিলোঁ, মই প্ৰথম আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত আহিছিলোঁ। কৃষি বিজ্ঞান কেন্দ্ৰত তেখেতসকলে মোক এজন ভাল খেতিয়কৰ ওচৰত পঠাই দিলে। তাৰপাছত তেখেতসকলে মোক হিমাচল প্ৰদেশ চোলানত উচ্চ প্ৰশিক্ষণৰ বাবে পঠাই দিলে। তেনেকৈ যেতিয়া মই হিমাচল চোলান যাই পালোঁ, তাৰপাছত মই বিভিন্ন খেতিয়কৰ লগত কানেক্ট হ'ল, বিভিন্ন খেতিয়কবিলাকৰ হোৱাটছআপ গ্ৰুপত মই এড হ'লোঁ। তেনেকৈ বিভিন্ন সমস্যা, খেতি কেনেকৈ কৰে, কাল্টিভেশ্যন গোটেইখিনি মই বহলভাৱে লাহে লাহে শিকি থাকিলোঁ। ভাল, বহুত ভাল খেতিয়কৰ লগত এটা সংস্থাপনো হৈ থাকিল। তো তেনেকৈ শিকি মই তাৰপাছতে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত এটা সম্পৰ্ক হৈ থাকিল আৰু বহুত ভাল ভাল খেতিয়কৰ পৰা মই বহুত কথা শিকিলোঁ। তো মই প্ৰথম তাতে শিকি ট্ৰেইনিং লোৱাৰ পাছৰ পৰাই মই আৰু এতিয়া আমাৰ যিবিলাক এক্সপ'জাৰ ভিজিট হিচাপে বছৰত মই 2 বাৰমান যাই থাকোঁ।
4: প্ৰশিক্ষণটো তাৰমানে নতুন নতুনকৈ ল'ব লগা কথা থাকে নেকি?
5: আচলতে কথাটো এনেকুৱা, এইটো বতৰৰ খেতি বুলি ক'ব পাৰি, এইটো এটা ভেঁকুৰৰ খেতি, ভেঁকুৰ হয়, ভেঁকুৰৰে খেতি হয়। অসমৰ জলবায়ুৰ লগত যিটো ৱেষ্টাৰ্ণ মাছৰুম সেইটো একদম সহজে কৰিব পাৰি, কাৰণ তেনেকৈ আৰু বেলেগ বেলেগ ভেৰাইটি আছে, বটন মাছৰুম আছে, মিল্কি মাছৰুম আছে। বেছি গৰমৰ সময়খিনিত আমি এতিয়া মিল্কি মাছৰুম কৰোঁ অলপ টাইম, কিন্তু ৱেষ্টাৰ্ণটো আমি 12 মাহে কৰোঁ।
4: কাঠফুলাৰ কি কি প্ৰকাৰ আছে বাৰু?
5: কাঠফুলাৰ প্ৰকাৰ বহুত প্ৰকাৰেই আছে। আমাৰ বৈজ্ঞানিকবিলাকে খেতি কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ জাতবিলাক তেখেতসকলে ৰিচাৰ্চ কৰি বনাইছে, কিন্তু আমাৰ অসমৰ জলবায়ুৰ লগত মেইনলি আমি অয়েষ্টাৰ, যিটো অয়েষ্টাৰ জাত কওঁ, সেইটো সেইটো জাতে আমি বেছি ভালকৈ কৰোঁ। আৰু আমি গৰমৰ সময়খিনিত মিল্কি জাত

0: যিটো মিল্কি মাছৰুম বুলি কওঁ, মিল্কিটো
1: হয়
0: কৰোঁ, সেইটো প্ৰেপাৰ চাৰ বেছিকৈ লাগে একচুৱেলি।
1: হয়
0: যেতিয়া গৰমত যেতিয়া জুন জুলাই আগষ্ট মাহত সেইখিনি সময়ত গৰম বেছি থাকে,
1: হয়
0: সেইখিনি সময়ত আমি মিল্কি মাছৰুমটো কৰোঁ। আৰু
1: হয়
0: অয়েষ্টাৰো কৰোঁ,
1: হয়
0: অয়েষ্টাৰ 12 মাহে কৰোঁ,
1: হয়
0: কিন্তু
1: হয়
0: ছিজনত আমি মিল্কি মাছৰুমটো কৰোঁ। আৰু বাকী বটন মাছৰুম আছে, বটন বাহিৰৰ পৰা আহে,
1: বাহিৰৰ পৰা
0: কিন্তু
1: আহে।
0: অসমত বটন মাছৰুম কৰাৰ কাৰণে নৰ্মেলি কৰাৰ কাৰণে অসুবিধা। ভাৰতৰ বিভিন্ন ঠাইত যেনেকৈ পেডিষ্ট্ৰ, গেনেড্ৰম বা কিবা কিবি বেলেগ বেলেগ সেই চিটাকে মাছৰুম,
1: আছে
0: বেলেগ বেলেগ ভেৰাইটি আছে, কিন্তু আমি
1: হয়।
0: অসমত অয়েষ্টাৰ মাছৰুমটোৱে কৰোঁ।
1: আপুনি তাৰমানে আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত
0: অয়েষ্টাৰ
1: অয়েষ্টাৰটো
0: মাছৰুমটো
1: কৰিবলৈকে পৰামৰ্শ দিয়ে
0: হয়
1: নহয়
0: হয়
1: জানো?
0: হয়।
1: হয়। কাঠফুলাৰ স্থানীয় বজাৰখন কেনেকুৱা বৰ্তমান?
0: কাঠফুলা স্থানীয় বজাৰখন বহুতেই ভাল, খুবেই
1: হয়
0: ভাল। আগত মানুহে আগত আগত যিখিনি ফাৰ্মাৰ আমি পাইছিলোঁ,
1: হয়
0: তেখেতসকলে কৈছিল যে মাছৰুম বিক্ৰী কৰিব যাওঁতে তেখেতসকলে মাৰিব খেদিছিল, মানে বিষাক্ত মাছৰুম খুৱাই
1: অঁ
0: পেলাই
1: হয়
0: মানুহ
1: হয়
0: মাৰে, মৰাৰ অংক বুলি ভাবিলে
1: হয়
0: তেনেকৈ কৈছিল আৰু।
1: হয়
0: কিন্তু এতিয়া আমি তেনেকৈ একো সমস্যাই পোৱা নাই। এতিয়া আমি ব্যৱসায় মানে দিব নোৱাৰাৰ কাৰণেহে গালি খাব লগা হয়,
1: হয় হয়
0: কেতিয়াবা আমি কথা শুনিব লগা হয়, টাইমত আমি ডেলিভাৰী দিব, ইমান
1: হয়
0: প্ৰডাকশ্যন ডিমাণ্ড আছে তাৰমানে।
1: হয়
0: আগতে অকল মানুহে দুই এজনেহে খাইছিল নিৰামিষ ভোজী মানুহ,
1: হয়
0: কিন্তু
1: হয়
0: আজিকালি কাজ কৰ্ম, বিবাহ বা
1: সকলোতে
0: যিকোনো অনুষ্ঠানবিলাকত
1: হয়
0: মাছৰুমটো ভালকৈ ব্যৱহাৰ কৰোঁ।
1: ব্যৱহাৰ
0: আৰু
1: হয়
0: ৰেগুলাৰ বেচিছতো ভাল, সকলোৱে কনজিউম কৰে আৰু,
1: কৰে
0: ভাল বজাৰ এখন আছে।
1: হয়
0: কিন্তু আমি আগতে লকডাউনৰ আগতে মই বিশেষকৈ বা আমাৰ বিভিন্ন আমাৰ মোৰ দৰে কেইজনমান খেতিয়কে আমি ভূটানত আমি এক্সপৰ্ট কৰা আছিলোঁ। ভূটানখন ওচৰতো হৈ যায়
1: হয়
0: আৰু
1: হয়
0: ভূটানত বহুত ডিমাণ্ড আছে, তাত
1: হয়
0: ৰাষ্ট্ৰীয় খাদ্য হিচাপে মাছৰুমটো ব্যৱহাৰ কৰে।
1: হয়
0: ভূটানতে দিয়া আছিলোঁ, এতিয়াও ভূটান দিওঁ, কিন্তু ভূটান কম, আমাৰ ডমেষ্টিক মাৰ্কেটত আমাৰ আমাৰ থলুৱা বজাৰখনত বেছিকৈ দিওঁ।
1: বেছি
0: হয়
1: তাৰমানে আপুনি ক'ব খোজে আপুনি আন্তঃৰাষ্ট্ৰীয় বজাৰো চাবলৈ গ'লে
0: হয়
1: দখল কৰিছে আপুনি,
0: হয় হয়
1: গতিকে স্থানীয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয়
0: হয়
1: এই ক্ষেত্ৰত মানে চাহিদা স্থানীয়ভাৱে বেছি পাইছে আৰু আপুনি
0: বহুত আছে।
1: বহুত আছে হয়।
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত হেমন্ত নাথৰ সৈতে শিখামণি দত্তৰ কথোপকথন শুনিলে।
3: মিট্টি কী সেহত বিগড়নে লগি হ্যাঁ, আর জব মাটি হি কমজোর পড় জায়েগি তো উপজ কেসে সেহতমন্দ হোগি। আরে পহলে এসা নাই থা, পুছনা আপনে বড়ে বুজুর্গো সে কেসে ফসল লহলাতি থি, শুদ্ধতা ঝলকতি থি, হ্যাঁ মাটি ভি তন্দুরুস্ত আর লোক ভি। আরে পহলি ওয়ালি বাত কহাঁ,
4: পর হম তো সব ইহি ডালে হ্যাঁ।
3: সব নাই, আজ ভি লাখো জাগরুক কিসান পরম্পরাগত বিধি সে ফসল উগা রহে হ্যাঁ, খরচা কম আর উপজ কি কিমত ভি বেহতর পা রহে হ্যাঁ।
4: সচ
3: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
4: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूंगा।
5: माटी से प्रेम की परंपरा है परंपरागत खेती।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা কৃষি পৰামৰ্শ হৈছে যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে কাৰণ অহা কেইদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব, পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। আগতীয়া মূলা খেতিৰ বাবে বীজ সিঁচা কাম অব্যাহত ৰাখক। মূলাৰ আগতীয়া জাতসমূহ হৈছে পোচা দেশী, পোচা হিমানী, পোচা কেতেকী আদি। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে পুনৰ কঠীয়া প্ৰস্তুত কৰিবলৈ 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলী, দিচাং আদিৰ বীজ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ 21-25 দিনীয়া কোমলীয়া কঠীয়া ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিব। কঠীয়াৰ পৰিৱৰ্তে এইবোৰ জাতৰ গজালি ওলোৱা বীজ মূল পথাৰত পোনপটীয়াকৈও সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মৰাপাটৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। চপাই অনা মৰাপাটৰ মুঠাবোৰ পথাৰত 3-4 দিন থিয়কৈ ৰাখিব লাগে যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। দ অঞ্চলত আগতীয়া বেঙেনা, ফুলকবি, বন্ধাকবি, ব্ৰকলি আদিৰ খেতি কৰিবলৈ পুলি প্ৰস্তুত কৰাৰ বাবে সৰু সৰু কাঠৰ বাকচ

0: কুহিলাৰ বাকচ নতুবা বজাৰত উপলব্ধ পৰ্টেবল পুলি প্ৰস্তুত কৰা ট্ৰে ব্যৱহাৰ কৰি বীজ সিঁচাৰ কাম আৰম্ভ কৰক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ মাটি প্ৰস্তুত কৰাৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে কুঁহিয়াৰ খেতি নিয়মিত নিৰীক্ষণ কৰিব। যদি গছবোৰত ৰঙা পচা ৰোগ বা কাণ্ডবিন্ধোৱা কীটাণুৰ লক্ষণ দেখা দিয়ে তেনেহ'লে আক্ৰান্ত গছবোৰ উভালি পানীত পুতি থওক বা পুৰি ধ্বংস কৰক। ইয়াৰ উপৰিও পথাৰত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে পৰ্যাপ্ত পানী নিৰ্গমনৰ সুব্যৱস্থা কৰক। চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰ মৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই। এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 7,000 টকাৰ পৰা 8,000 টকা, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কাজিনেমুৰ প্ৰতি পোনৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ভাতকেৰেলা 3,700 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰৰ দৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 1,600 টকাৰ পৰা 2,500 টকা, পিঁয়াজ 4,800 টকাৰ পৰা 5,500 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 20,500 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতি পোনৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 160 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,150 টকাৰ পৰা 2,550 টকাৰ ভিতৰত, আৰু বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
1: শ্ৰোতাও, অভি আপ কৃষি সম্বন্ধী জানকাৰীয় কাৰ্যক্ৰম কিষাণ বাণী শুন ৰহে থে, আকাশবাণী কা ইয়হ আপলং কেন্দ্ৰ হে।
2: सेंसस 2027 के बारे में एक जरूरी सूचना। सेंसस 2027 का हाउस लिस्टिंग ऑपरेशन का काम 17 अगस्त से शुरू हो गया और 15 सितंबर 2026 तक चलेगा। ये प्रक्रिया में सेंसस ऑफिशियल यानी एन्यूमरेटर आपके घर में आएगा। उनका अपना ऑफिशियल आइडेंटिटी कार्ड भी होगा। ये ऑफिशियल आपसे कुछ सवाल पूछेंगे, जैसे कि आपके घर में कितना जन है, पीने का पानी, इलेक्ट्रिसिटी, गैस, इंटरनेट, स्मार्टफोन, गाड़ी वगैरह एक्सेट्रा सब है कि नहीं आपको पूछेगा। एन्यूमरेटर आपसे कोई भी डॉक्यूमेंट नहीं मांगेंगे और आपका सारा इन्फॉर्मेशन गोपनीय यानी कॉन्फिडेंशियल ही रहेगा। सभी से अनुरोध है कि आप लोग एन्यूमरेटर को अच्छे से कोऑपरेट करें, सही इन्फॉर्मेशन दें, देश का फ्यूचर के लिए और देश आगे बढ़ने में साथ दें।